0: माबाहाय के रिप्रेजेन्टेटिव खालायजां माने गायबाजिहाय कान्ट्रि एबा खायबा हाकतर 1925 बिसिव चार्लि चाप्लिननि पुइला सिरिं सरबके जे तके कमेडी गोचामकुक आबो जराव द गोल्ड राशनै पुइला हलिउड कारिजाक मानि आव गांगे जों देबनानि थाखांगे जों सायमानो जों तिरि तिनि हाय सालन गोबांकुक 2003 एबा खायबा बिसिबो पुइला US सुप्रिम कोर्टनि स्टक अबहाय तला क्लाइमानि एबा खाय टेक्सासनि साना थाखाखै लामा रगो जों बा माहायबो माहाय आ जागानि लरेन्स दे बि टेक्सास केस एबा खायबा आबनो तै जों साना थाखाखै सेम सेक्सुवेल एबिलिटि नेसन वाइड हेनिबो आबा एबा खायबा हाकतर गोनाङैनो जों नुजागौ हाउ किन्नु रक आसो जरा खनाका दिनियो लाइथांजाको जराव मोजां दाम पातिखा ते
1: आउ तिनिनि सालाव महाराम थरुक रकनि कैसा बलायखे पान्दा कतर आबोसन तिनि हाय गोनाङै इयाकाल हाकतर गोनाङै पालाय तमानिसन थरुक बसंग सुनुगु
0: हाउ ओके सं अजराव हायनो हाय सायमा लायनो साखामग्रानि क
1: आउ
0: आउ सं ताबुकतो साना थाखाय योगा विक चलितं मानिबा जों चिनि साखनो बाहायगे बाहाय योगा ब्याम एबा खायबा साना थाखाय योगासन एबा योगा खालायमानि बिसिंतै चिनि साखनो काहाम गोरों खालायतनिनानि बागै गोबां मा नायनायदि जों नुगो पुइलावनो बमाहाय बमाहाय जों योगानि ब्याम खालायनो नांहि माने ब्रिक्सासन एबा खायबा बुफां निजे पस्ट बाहायखे पुइलानो जों चिनि याकुंनि बेकरेंनो फान खालायै तरि थानि अमाहायखे सामु खालायो आरो बेवहायखे बोसाना नांहि माने पुइलानो सजाखा मा बोसानाय याग्रानि याकुंग देवरानि याकुं अबाहायखे बेरावै बोसावै गाहामखे दे साना थाखाखाय याक बख्रग रिवै साना थाखाय खुलुमानि हायख्लायै हामा ना सामानि खिबसामानि 30 seconds एबा खाबा मुफ्लि थामजि हायख्लायमा दंनाय आबुनि उलो जों बेयामनो जों मा सोलायनाय आबुनि उलो हंखे बिरभद्रासन हिन्जागो आबो हायनो हाय जिनि साखनो साना थाखा हंखे थिदिख्लाय दनि थानिव बेलायखेनो चुबाव आबो अबाहायखेनो जों दना नांनाय जों सुजाख्लाय माबो जानाय कायनै याकुं जे मानसाक जों आबो फाख्लाय मातनिनाय दे याग्रानि याकुंनो जों नायनानि थाखाखै आबोनो जों बोसिखां फायसिंगु गुरिरिउ 90 degree एंगेलो खालायै मा गुरिरिनाय अबाहायखे जों याग्रानि जे यासकुनो अबाहायखे गिसा कयरिउ हा फायसिंगु नायख्लायै दे हा या कायनैनो बांग्रा फायसिंगु तनिउ जों सुजा खालायै आबोनो समान एंगेलो खालायै जिनि याकुंनि फायसिंगो अबाहाखे गाहामखै सेम डाइरेक्सन खालायनानै नांनाय आबोनि उलो दे कैसा हायनाहाय मार्जारियासन एबा खायबा बिटिलासन अबाहायबो जों चिनि बेकग्राउन्ड न' जों मबिलिटि बारायनानि बागै चुबाव अबाहाखे जों अ कायनै योगा खालायमानि बिसिंतैबो माननाय बाहाय बाहाय खालायनो नांहिमानि माखुक मानि हायख्लायै आजुगै याकुं दे यासकु बाहाखे याकुंनि जे याफातलानि आजागाव गिसा फानदिउ हामा हरमानि दे बहकनि फासिंगो त्रिक त्रिखे तलामानि उलो दे बखरकनो कुचुगो अति सामानि उलो हामा त्रिक त्रिखे हरै दे फिकुंनो हंके जों बादुखुं हाके त्रिक त्रिक मातनि ने अबाहायखे न वाइबानि सिमि वाइजि हाय जों आबुनो मा खालायनाय ओमफ्राय ते कैसा हायनोहाय दादासन आबोबो चिनि साखनो थिथि खालायथानि उचुबाव चिनि बेकरें रखनोबो ग्राक दे आबोनो सुजा खालायनानि फायसिंगो केपलें खालायनानि चुबाव बाहायखेनो जों याकुंग बेलायखेनो सराय सरायखे जों बोजा थायख्लायो गाहांखे जोंनि सागो बेलायखेनो हिलिक आबोनो बाहायखे খাইকলাইমান আবার হাইরকান বুঝু বাও তে চিনি ইয়াকুংনি সানা থাকবে যে ইয়াশির সং সতনমানি হাইকলাই তৃক তৃকে হামা মাইয়া কারণে তে মানা হানাই তে কে হাই নহাই ট্রায়াঙ্গেল পুস আবাব হাই নহাই জং চিনি কিসা অ যে অ বে সানা থাকা বিয়াম খাইমানি পিছিং তুই চিনি ফিকুং রকনি ফাইসিং ইয়াকুংনি ফাইসিং রক বেলা কেন নাইনি থাকা হঙ্গে কাহাম খাইথানী উচুবাও ভাগ্যে হিমানি জং পুইলানো সুজাক লাই মা বোঝানায় ইয়াকুং গাইনে বিশিঙ্গ তিনিসিম চার ফুট হাইকলাই জং ফাগ মা খাইনে ইয়াগ্রানী ইয়াকুং হাই নাই নাইনটি ডিগ্রি সেলাই ফানো ফাদার দেখলাই অব হাইকে মা গুড়ি দিনে আবনি উলো জং হাই নয় ইয়াগ্রানী নব ইয়াক বাই আকুন বাইক ইয়াকুং বাই জং তলা মা গংনাই অব হাইকে নং তৃক তৃক চিনি ইয়াকি ইয়াফানি ফাইসিং মানা হানাই হে আবনুলো তৃক তৃক খাই জং হামা হরনানি জং মা সরনাই আসুক জরা জং খানাকা সাকাম গ্রানি কক
1: আও সাকাম গ্রানি কক খানামানি ইয়াগুলো তাবুসং তাং বিতিও জিঙ্গা কাইমানা দৈ থাই জাথানি কক সিলাইয়ান জিঙ্গা খা তংব্লাং নি মৈ কথং তামুখে তাবুক নি জরাও যত জরাও নো জিঙ্গা কাইলাই টংলাইও সাজাকনাই জিঙ্গা সারা গ্রাম প্রোটিন মান থগ ফুটা বা গ্রাম ভিটা কেরোটিন মান থগ থামসি থাম ফোটা দক মাইক্রোগ্রাম ভিটামিন সি মান থগ বা মিলিগ্রাম ক্যালসিয়াম মান থগ সিসার মিলিগ্রাম তাই ফসফরাস মান থগ নিশিসনি মিলিগ্রাম জিঙ্গা স্রাই স্রাই নকবার দিবারও এবাকে হা সিন্ডিল বাই হা সুবুক সুবুক সাপুলজাক হাও হামসুগু জিঙ্গা কাইনানি বাকে বসলাই নাঙ্গ হেক্টর কাইসাও সেরব্রী নাংমা জরা সাতুং মাননি নাংনাই তৈমান থকমা থাইও জিঙ্গা বেলাই কেন হামসুগু ইয়ারং কাহাম খে নাইমাননি তৈ হা সুবুক সুবুক নানি নাঙ্গ তৈ জাব্রা বব্রারও সাফসুত্রা খে তনি নানি নাংনাই কাইনানি সেকাঙ্গনো আল ওয়াই থাম ওয়াইব্রী সুক সুয়াই চকাম রকসই থাই এবাকে খেতনো তিয়ার মা খাইনাই জিঙ্গা ডায়াবেটিস বেমারনো কাসুও জিঙ্গাও পেপটাইট এনজাইম হই ডালসা মানি দঙ্গ আর পেপটাইট এনজাইম থুয় ইনসুলিননি লেভেল নো থিতি খাইথানি সুবাও আবনি বাকি ডায়াবেটিস বেমার মানজাক নাইরকন জিঙ্গা সানানি বাকি সাজাগো জিঙ্গানি বুটুই নাকে লিভারনি সামংনি ফান্ন গবং খাইও তাই সামং ব ডাক্তিন গেলা থানি সুবাও সাকনি থুই নব গসং খাইও জিঙ্গাও ক্যালোরি টমাবাই সাক হিলিক মারক ব হেলেন খাইও তাই জুদা জুদা বেমার নব কাসু থানি সামং খাইও জিঙ্গা কিসা চৌখেন দংকাই মারনাই আবনি উলো মাসা তাঙ্গি মারনাই মাসাওকে গবং বথাই থাইও অবহাই কেন তাল থাম তালব্রী জরা বথাই মানিন দঙ্গ হেক্টর কাইসাও ইয়া মানিন সিবাতন বথাই মানিমান আসে জরা জিঙ্গা কাইমানতই থাইজাথানি ক সিলাইখা
0: আও গে সঙ্গজরা ককথমনি ফাইসিং থাংলায়ানো হাইন হাই ত্রিপুরা পলিসি ফর স্ক্রিনিং এন্ড এম্পেনেলমেন্ট অব কালচারেল আর্টিস্ট এবার খাবার অর্গানাইজেশন ফাইসিং তুই জং হুকুমু মুকুমু যে হামজাক টংনাই রকনি বিশিঙ্গ বরকন সেকেন্ড রাউন্ডনি বাকি সেলাই হাইন হাই সাইজাকানি এবার খাবার অডিশন দিনানি বাকি সাকলাই জাকা জরাও রুচাবমুং মশামুং থিয়েটার এঙ্কারিং দে রুচামুং দামক্রং এবার খাইবা জং কক্লব ককটং অবহাই সানা গরং রকনি বিশিঙ্গ তমুং মুসুমুই টংখা হংকে যে আর্টিস্ট রক বরকনি কয়লাই জমা রানি আবনি bagai saklai jagon aboni bagai norok nuchi

0: belai khana to ka wrong number ani ne risong tai tang sa khana ri ka pai thak risong mong kisa judai ma tong da dulal risong mong to nang khana ka wrong number ani ne obo da nang mokol bai thang nugi ne simani risong mong khana wrong number ani ne tam nin nin logi da ma hero ka sa ka de do kisa
1: ani loge to ung ya hai phana ang je chini paro om hai khe je cholai thangka wrong number phaiye wrong number ma ha ma oi hankan khe ne bo wrong number bai cholai tamo ne abdir no nai khlai phikata
0: aba hebo nu khanan
1: nu kha da nu yang ne ta u juk chim khan khe
0: gwan ko khana wrong number bai thangi ulo hanga khe mas ma khar po thang man se phai man se do po aba hero go ne khana bhai nang la bhai ro khe do sari inge ko borok similar sam nang hindi ro re ra sab trang
1: hindi rang ke program ki se misar sa gota
0: hindi ro ro sab inge bhi hindi ang nono so sajak le hindi ro khanai ma ko ang ma ano yak bai ya ke ab khai tong isara khai tong ro sab gla ka nei do inge wrong number ab khana ka tai hindi bo ro sab gla ka ab hinu ro tro kan ke pai thak phai sing sing thang lai sina ang sing na mo song fi ta bu ni ozor ro gla tam khai tong ro sam ro sna mai da tong katal aba baskang ni bagai
1: তাবং খেনে আং রেসাম কিসা সালে সুই টংখা রেসাম সৈজা কেন ফিল্ম কাইসা খালাই হেন বাবুরাই বই হেন কাইসা আং সুই টং
0: বাবুরাই
1: বাবুরাই
0: ও হো বিশেষ জরতে আবো বিশকাং সইয়া
1: অব এমনি মানে বনি হিস্টোরি কে পাইজা নু কেন যে কসার কসার কিসা মিনি কমেডি হাই আকর কে কিসা খাই যাই কথা
0: বাবুরাই যে ফিল্ম নি মুং বহুরু চ্যাংনাই আবো শুটিং রো
1: अब तो बुस्कांग वसले सेनै हाफन बफ्रो माने सेनजाने अब तो साइमे गाफा सुइनार दं खता
0: नायक नायका रुक्सा रुक दं
1: सु नाय अब न सिले खाइ जे एखन नाय नायक जदि जरा अब रंग खबा कथा केबे न न फ नाय मान ता
0: तब अब न तिने नंग कबां कुनि न सामनो खलाइ दं ता अब न करै नि नि कतर नहर मंग र गतम दं ना रसा मरो न तिने बुसुक जोर दिते ब बन बुस्कांग फेसिंग तालंग नाय ना आसुक बिनि पाइ खार खनि वान सुइ दं
1: আসুবাই তো পাইরইয়া আসুবাই পাইরইকে আং যে পাইরনাই পাশে পাইরইয়া